0: हेलो फरमाइश।
1: हेलो सर, नमस्कार।
0: नमस्कार, हेलो फरमाइश कार्यक्रम में आपका बहुत बहुत स्वागत है। বিমল বসুমতারী দা কল করা কারণে বহুত বহুত ধন্যবাদ। কেনেকুৱা আছে কওকচোন।
1: হয় স্যার, আজি ভালে আছে বাৰু, বৰষুণটো অহা নাই বাৰু অলপ।
0: আচ্ছা বৰষুণ হৈ আছে। আচ্ছা আচ্ছা, আমাৰ ইয়াতো
1: বৰষুণ ইফালে জেগা জেগা বানপানী হৈছে স্যার, আমাৰ ফালে ৰেল দলং পৰ্যন্ত ভাঙি গৈছে।
0: হয় হয় হয় হয়, আমি চাইছিলো, নিউজত চাই আছো। অৰুণাচলতো বহুত জেগাত ভাঙিছে, ৰাস্তা পুৰা বেয়া হৈ আছে আৰু বৰষুণটো বেছি হৈ আছে।
1: আপুনি দলংটো, ৰেল দলংটো ভাঙি থাকিলে
0: অহো
1: ট্ৰেইন এতিয়া আহিব নোৱাৰে।
0: এতিয়া আহিব নোৱাৰে ন? বাপৰে, এইটো বনোৱাটো সময় লাগিব আৰু। আৰু কাৰ লগত শুনিব বিচাৰে এইটো?
1: আমাৰ আছে অমল বসুমতাৰী, ফাইকুণ্ডা ৰমেশ পাত্ৰ, অঞ্জলি বসুমতাৰী, সুনীতা বসুমতাৰী, অঞ্চলা বসুমতাৰী, লক্ষ্মীবিলা মিঠা, পুৰণ বৰ্মা, ধৰমবীৰ, ৰাকেশ, যোগেন্দ্ৰ ৰংপি, ৰমেশ প্ৰজাপতি, শিৱা লোহাৰ, দেৱেন্দ্ৰ ৰংপি, গল্ডি, প্ৰেম চক্ৰৱৰ্তী, আৰু আছে আমাৰ অনাচাৰ মৰমপৰীয়াৰ সুন্দৰাম লালং, চন্দ্ৰকান্ত দেৱ, দিলীপ গগৈ, অজিত কুমাৰ শৰ্মা, সন্ধিয়া ৰাণী গগৈ, আৰু লগতো আপোনাক কৈছা।
0: অকে, মোকো ডেডিকেট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। শুনিম আপোনাৰ গানা,
1: খুব ভাল লাগে স্যার। আপোনালোকে ইমান জন মানুহ ডেডিকেট লবলৈ সময় এৰি দিয়া কাৰণে আপোনালোকক বহুত ধন্যবাদ স্যার।
0: ধন্যবাদ ধন্যবাদ, আপোনালোকে কল নকৰিলে। হয় হয় হয়, অকে, তো ভাল লাগিছে আপোনাক কথা পাতি। শুনো আপোনাৰ গানা আনাৰি।